ਤੋਂ ਸਦਰਮ ਜਿਲ ਜੁਰੇਤ ਸਾਂਝਦਾ ਗੁੰਮਲ ਤੋਲ ਵਰਤਨ ਔਰਤਮ ਚੁਰਦੋ ਜਾਨ ਜਾਇ ਤਵਾਨ ਟੈਂਪਰੇਚਰ ਸਿਜਰ ਮੈਕਸ ਸਿਗਰਾਦੂ ਸਲੋਟ ਸਪਰਸਲ ਸਿਗਰਾਦੂ ਸਸਕ ਤੁੰਦਕ ਤੋਂ ਸਦਰਮ ਜਿਲ ਜੁਰੇਤ ਕੋਮਲਦਾ ਗੁੰਮਲ ਤੋ ਹਵਾਨ ਟੈਂਪਰੇਚਰ ਸਿਜਰ ਮੈਕਸ ਸਿਗਰਾਦੂ ਸਲੋਟ ਸਪਰਸਲ ਸਿਗਰਾਦੂ ਸਸਕ ਚਗਿਸ਼ ਚੁਟਕ ਤੋਂ ਸ਼ਟਰਟ ਪਾਲ ਸ਼ਮਾਲ ਚਗਾਤ ਤੁਰਪਾਂਦਾ ਗੁੰਮਲ ਤੋਲ ਵਰਤਨ ਅਜ਼ਰਾਕ ਜਾਨ ਜਾਇ ਤਵਾਨ ਟੈਂਪਰੇਚਰ ਸੋਟ ਸੇਕ ਦੇ ਗਰਗ ਸਲ ਸਿਗਰਾਦੂ ਸਸਕ ਬਾਤਿਸ਼ ਚੁਟਕ ਤੋਂ ਸ਼ਟਰਟ ਪਾਲ ਸ਼ਮਾਲ ਚਗਾਤ Korlda gün bulutlu. Havanın temperaturası 26'da 36 Celsius gradusu ısık, çıkış tünlükten sıdırım gel yürüyed. Aksu'da gün bulutlu. Havanın temperaturası 21 Celsius gradusu ısık, 33 Celsius gradusu ısık, çıkıştan sıdırım gel yürüyed. Artışta gün bulutlu. Havanın temperaturası 18 Celsius gradusu ısık, 33 Celsius gradusu ısık, çıkıştan sıdırım gel yürüyed. Kaşkar'da gün bulutlu. Havanın temperaturası 20 Celsius gradusu ısık, 34 Celsius gradusu ısık, çıkıştan sıdırım gel yürüyed. Xotende gün bulutlu. Havanın temperaturası 24 Celsius gradusu ısık, 31 Celsius gradusu ısık, çıkıştan sıdırım gel yürüyed. Joğurda varayının aldın malımatı tonzdar. Bugünkü jaňylyklar berýäribiz öz aýaldamasyna jetdi. Ukarňyzlarga rahmat. Bu jolku berýäribizde öki makalalarda otorgandar Begimat Ahmat, Roza Gyzaýbek, Ömürbek Toktobek, dektorlara Akylay Mukaşşy, Abdunur Saken, baklawçy Ömürbek Toktobek, redaktorlara Aşgarbay Turdaly, Gülkada Akun, jogap redaktoru Alanur Musa. Dağda köp mazmunlardy okuňyzlar we görüňizler gelse, Solution abonatlar terminalyny düşürip alsaňyzlar bolat. Emi Arlutelniň ýyrlarynyň ugasystary.